0: হাৰদেৱ মন্ত্ৰী দুহেজাৰ তিৰাশী চন হিট এঘাৰ বাৰ গতি চুলু বিভিন্ন নগৰপালিকা দশ তিনিমা নিৰ্মাণ কৰিম চিলিং কুম্বা তথা সেৱা কেন্দ্ৰ ৰবি ধৰ্ম গুৰুপুৰ টিমা থৰচুং মুখী যুবাঠ ৰাপি প্ৰাণ প্ৰতিষ্ঠা জিনিষা পূজা মানিক অভিষেক ৱাৰ বুলি ভয়া আমাতোবা দাজু ভাই দিদি ভনী লগায়ত ইষ্ট মিত্ৰ সম্পূৰ্ণ জানকাৰী এছএই সূচনা মাৰ্ফত হাৰ্দিক অনুৰোধ প্ৰদৰ্শন সাথে ৰাপি প্ৰাণ প্ৰতিষ্ঠান কাৰ্যক্ৰম পালন হৈ অভিষেক ৱাং প্ৰসাদ গ্ৰহণ কৰি বিৰহণ সম্পূৰ্ণ এছএই সূচনা মাৰ্ফত হাৰ্দিক অনুৰোধ কৰিছে
1: এঘাৰ গতিকো দিন বুদ্ধ বাচন গ্ৰন্থ কাৰ্যৰ বাচন গৰি বাৰ গতিকো দিন ৰাপি প্ৰাণ প্ৰতিষ্ঠান জিনিষা পূজা মানিক অভিষেক।